এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত, বান পৰিস্থিতি জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ, ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981 পদৰ স্থায়ীকৰণ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি

0: অসুস্থ জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101 আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নিৰানিপৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈৰ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইপিনে যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত মনোনিৱেশ কৰিছে। মন্ত্ৰী মহন্তই টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত মুদৈজান বাদুলী পুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টিয়ক হোলমাৰা অঞ্চলৰ এলেংমৰা ফুকদৈ নদীৰ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে। একেদৰে জাজি নৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: ৰাজ্যখনৰ অন্যান্য কেইখনমান জিলাৰ লগতে আমাৰ জিলাৰো মোৰ সমষ্টিতে এতিয়া 4টা শিবিৰ হৈছে, বিস্তীৰ্ণ এলেকা প্লাৱিত হৈছে। মই লবনঘাটত গৈছিলোঁ, কালিয়নী যিখন নদী আছে ধনশিৰ পৰে, গতিকে কালিয়নীৰ পানী দলংখন যথেষ্ট চাপৰ, তাত কাঠ চাপ বাঁহ চাহ অহাৰ কাৰণে অলপ পানী ব্লক হ'ব, জাবৰ জোঁথৰ লাগি ধৰে আৰু কাষৰ গাঁওবিলাকত পানী উঠে। তেনেকুৱা মই আজি তাত দেখিলোঁগৈ আৰু লবনঘাটত পানী উঠিছে যথেষ্ট। লবনঘাটৰ মানুহকো দেখা আৰু ইয়াৰ উপৰিও নুমলীগড় হাইস্কুলত এটা কেম্প হৈছে, নুমলীগড় তাত পানী হোৱাৰ কাৰণে মানুহখিনি শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। ঠিক কলাকপাত হৈছে, বাদুলিপাৰাটো এটা কেম্প হৈছে আৰু শেহতীয়াকৈ দিনত মই গৈছিলোঁ সেই ঠাইলৈ, ইতিমধ্যে মহুৰা পঞ্চায়তৰ ঠুদাং, সেইখিনিত এটা শিবিৰ স্থাপন হৈছে।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰীসেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ কোৱা হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লবলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ আহান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতি প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে বানৰ ফলত হোৱা ক্ষতি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা জৰুৰী। বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা সাংবাদিকক জানিবলৈ দিয়ে।
2: মুখ্যমন্ত্রী মহোদয়ের লগত আজি আমি আমার অসমৰ পৰা কেবাজন সতীৰ্থ সাংসদৰ সৈতে ৰাজ্যখনৰ যি বানপানী পৰিস্থিতি, সেই পৰিস্থিতি সন্দৰ্ভত চৰকাৰে যি তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাইজক যাতে শীঘ্ৰাতিশীঘ্ৰে ৰেচনৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সহায় সহযোগ দিব পাৰে আৰু যিসকলৰ উদ্ধাৰ কাৰ্যৰ প্ৰয়োজন আছে উদ্ধাৰ কাৰ্যৰ বিস্তৃত গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মুহূৰ্তে মুহূৰ্তে ৰাজ্যখনৰ বান পৰিস্থিতি, শিৱসাগৰ, যোৰহাটৰ তেওঁ নজৰ ৰাখি আছে আৰু চৰকাৰখনৰ সমস্ত যি প্ৰশাসন, সেই প্ৰশাসনক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে। 4জনকৈ মন্ত্ৰী ইতিমধ্যে বানপীড়িত অঞ্চলত গৈ উপস্থিত হৈছে, তেওঁলোকে নিয়মিত ৰূপত বান সাহায্যৰ তদাৰক কৰিছে আৰু সকলোকে যথাশীঘ্ৰে যি যি প্ৰয়োজন সকলো প্ৰয়োজন পূৰণ কৰাৰ কাৰণে তেখেতে নিজেই এই গোটেই কথাখিনি চালি জাৰি চাই আছে।
0: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি সাংসদসকল নিজ নিজ অঞ্চলৰ বান পৰিস্থিতিৰ খবৰ লৈ ৰাজ্য চৰকাৰৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ ৰাওনা হৈছে।

0: ৰাজ্যৰ স্বাস্থ্যসেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাক লৈ কালি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাকেইখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লভ্যতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাৰ পাছতে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ চিকিৎসা দল গঠন কৰি সাজু ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিৰ তাৎক্ষণিকভাৱে মোকাবিলা কৰি বানপীড়িত লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে। এই অনুসৰি শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762303124, গোলাঘাটৰ বাবে 93949854211 আৰু কামৰূপ মহানগৰৰ বাবে 93654293411 নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654293141 ফোন নম্বৰটো মুকলি কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ সৰ্বমুঠ 2981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1994টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্ত অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থকো সুৰক্ষিত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰিব। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডঃ অনুজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIIT ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDCৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হবলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত হবলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰোত্তোলনত 12জন খেলুৱৈ আছে। দলত থকা 3গৰাকী তাৰকা খেলুৱৈ হল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যত কেইবাখনো জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতি, মুখ্যমন্ত্রী নির্দেশত বন্যাটার কাষত মন্ত্রী বিধায়ক, নতুন দিল্লীত ককরোচ জনতা পার্টির প্রতিবাদ, ফুটবল বিশ্বকাপত স্পেইনের শেষ হাঁহিকে ধরে বিভিন্ন খবরে আজি গুৱাহাটীৰ পৰা প্রকাশিত বাতৰি কাকতসমূহৰ প্রথম পৃষ্ঠাত স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্যৰ এটা বাতৰি অসমীয়া খবৰ কাকতে অভূতপূৰ্ব মহাপ্ৰলয়, আমাৰ অসম কাকতে উজনি বিচ্ছিন্ন বানাক্ৰান্তৰ আৰ্তনাদ আৰু দি আছাম ট্ৰিবিউন কাকতে ফ্লাড ছিটুৱেশ্যন ৱৰ্জেন্ছ ৰেল ৰোড ছাৰ্ভিচেছ এফেক্টেড শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো সাংসদ তথা বিধায়কক সাহায্য অভিযানত তৎপৰতাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া আৰু নিজেও প্ৰতিটো মুহূৰ্তৰ পৰিস্থিতি তদাৰক কৰি থকা বুলি সদৰি কৰাৰ এটা খবৰ দ্য চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কেইবাগৰাকী মন্ত্ৰী বিধায়কে নিশা দুপৰলৈকে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ বাতৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নতুন দিল্লীত ককরোচ জনতা পার্টির উদ্যোগত উলিওয়া সংসদ ভবন যাত্রা কেন্দ্র করে উদ্ভব হওয়া উত্তেজনাপূর্ণ পরিস্থিতি, আরক্ষীর লাঠিচালনা আর বিষয়টক সংসদত বিরোধীয় প্রতিবাদ সাব্যস্ত করার বাতরিক প্রতিদিন আর দৈনিক জনমভূমি কাকতে প্রথম পৃষ্ঠাত প্রকাশ করেছে। নিয়মীয় বার্তা কাকতত একটা বাতর শিরোনাম, সিজেপিক ছত্রভঙ্গ দিবলৈ দিল্লী আরক্ষীর লাঠিচালনা কন্টুয়া গেছ। ফুটবল বিশ্বকাপের একটা বাতরি, দৈনিক অসম কাকতে চ্যাম্পিয়ন স্পেইনৰ খেলুৱৈক আক্ৰমণ, প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ বিশ্বকাপৰ পৰা কান্দি কান্দি বিদায় ললে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। ছিকিমৰ নামচি জিলাৰ চমৰডঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16 জিলাৰ 794 গাঁও জলমগ্ন, 10 প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134 প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981 পদৰ স্থায়ীকৰণ। আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন, মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজী বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহচক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভুগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে আজি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়।
1: তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহলে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, পশু খাদ্য আমি বাজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে। খেতি পথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এচেছ কৰিছোঁ আৰু ইয়াত গৰা কিশোৰটো হৈছে তেখেতসকলৰ দুই ঘৰকে আমি অতি সোনকালে দুদিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
0: কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদলিপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰীসেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে কাম কৰি আছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি এ, লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যিক নিৰ্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি কৰিছে। সেই অনুসৰি অহা 29 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে 13 আগষ্টৰ ভিতৰত জনাব পৰা যাব আৰু 20 আগষ্ট ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 24 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়।
2: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো।
0: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়।
3: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয় নিচিনা আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। কোনোধৰণৰ বৈষম্য অবিহনে ৰাজ্যৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ পুনৰ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে মহিলাসকলক স্বাৱলম্বী হিচাপে গঢ়ি তোলাৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। পৰৱৰ্তী সময়তো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অভূতপূৰ্ব সুযোগ আৰু সুবিধাৰ সৃষ্টিৰে চৰকাৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্যসেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটিস্বৰূপ বুলি অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ 11খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ নীতিগত আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ আয়ুক্ত ডঃ নবীনা বি মহেশ্বৰপ্পা, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণাৰ প্ৰতিষ্ঠানৰ মহাপৰিচালক এপলেনিয়াৰ জিকেঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ বিশেষ এন ডি পি এছ আদালতে আজি হেৰইন সৰবৰাহ গোচৰত অনিতা পাল নামৰ এগৰাকী মহিলাক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1,00,000 টকাৰ জৰিমনা বিহে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ৰেল সুৰক্ষা বাহিনীৰ সহযোগত 2022 চনৰ 13 জুনত অনিতা পালক 289 গ্ৰাম হেৰইনসহ গ্ৰেপ্তাৰ কৰিছিল।
0: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅলজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ উচ্চ্যুত বৈশ্যই আজি এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে 24 ঘণ্টাৰ ভিতৰত এম আৰ আই চিটি স্কেনৰ ৰিপৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে।
4: আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে। ৰাতিপুৱাই নেশ্যনেল একিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ একিডিটেশ্যন আমি ৰেডিঅলজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছো আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। জনাব পাৰি সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে এন এ বি এল চাৰ্টিফাইড হস্পিটেল আমাৰ লেবৰেটৰীৰ কাৰণে, পেথলজি, মাইক্ৰবায়লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে। আমাৰ ৰেডিঅলজিটো আমাৰ চাৰ্টিফাইড নাছিল, এইবাৰ আমি এপ্লাই কৰিলো। এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ যি সমীক্ষাৰ কাৰণে আহে, সেই সমীক্ষা কৰিলে সেই শিক্ষাৰ ওপৰত ভিত্তি কৰি যিমান প্ৰচিডিঅৰ আছে সেই গোটেই প্ৰচিডিঅৰৰ যিবিলাক আমি কৰিছোঁ এই সকলো প্ৰচিডিঅৰকে সামৰি আমাক চাৰ্টিফিকেট অফ একিডিটেশ্যনটো দিছে। আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅলজি চাৰ্ভিচৰ কাৰণে।
0: ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এছ পি চিৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্ৰমিক আছে। নিহত শ্ৰমিকজন বাবুল বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও 25 জন লোক আবদ্ধ হৈ থকা বুলি আশংকা।

0: কৰা হৈছে। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰথম আটাকিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে। সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে টি পি এলৰ সহযোগত আয়োজন কৰা ৰেচ টু গোল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 10, 12 আৰু 14 বছৰ অনুৰ্ধ তিনিটা শাখাত খেল অনুষ্ঠিত হয়। গ্লাছগোত পৰহিলৈ হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126-জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8 বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। গোৱালপাৰাৰ বিশেষ পক্সো আদালতে আজি ভাৰতীয় ন্যায় সংহিতাৰ 376 নম্বৰ ধাৰা আৰু পক্সো আইনৰ 4 নম্বৰ ধাৰা অনুসৰি ছামিউল ইছলাম নামৰ এজন যুৱকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহে। ন্যায়ালয়ে লগতে জৰিমনা আদায় নিদিলে আৰু 3 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। ছামিউল নামৰ অপৰাধীজনে 2023 চনত এগৰাকী নাবালিকা ছাত্ৰীক শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণ কৰিছিল। ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন। মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজী বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: नमस्कार आकाशवाणी समाचार के साथ मैं वैष्णवी।
2: श्रोताओ अभी आप असमिया में शानदार आंचलिक बातुरी सुन रहे थे। स्थानीय गीतों कार्यक्रम को जारी रखते हुए आइए अब सुनते हैं डिमासा कार्यक्रम। आज सुनते हैं कुछ डिमासा आधुनिक गीत। आवाज है प्रदीप हफलोंगबार और उनके साथियों के।